어디 샥 탈레노 동카나 하니 방카 정고 앙베 그릉나니 바게 대 저라보티 키샤 동코 바 티키샤 꼭 살아예네 지니 디니니 꼭 보타마 럭너티에 너럭 그릉 카이 칸가이 바 앙 너럭 니 코랑 카나위 너럭 바이 꼭 사위 마나는 오 카카 몽노 티 앙 나이 싱위 동고 샤이쭉 앙 따무노 사나이 너럭 니 কক খা কাহে নরক বাই মানজু কক সাবি মান খামু ফেয়াবা তাবু জরা কে বুক গরং হরে মানিয়াং টংখানা হে আংখা চঙ্গ নরক আং বাই গরং হর কাহাই আং হাই নাই নরক বাই কক সওয়ানো গরং নান বাকে নরক কী সাকথা দি তামুখা আংবু বুঝি মাইয়াং টংখা